0: গুড মর্নিং, এইটো আকাশবাণী কহিমা ভোজিলগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা যোৱাকালি সানন্দ গুজৰাটে চি জি ছেমি ষ্টেট অফ আৰ্ট আউটচৰ্চ ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট অ'ছাট প্লাণ্ট উদঘাটন কৰি দিছিলে। এইটো ইভেণ্টে গ্লোবেল টেক লিডাৰ্ছ খান লগতে ইউনিয়ন মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ আৰু গুজৰাট লগা চিফ মিনিষ্টাৰ ভূপেন্দ্ৰ পাটেল পৰা যোগ দিছিলে। 7,500 কৰ টকা ৰকম লগা খৰচাতে বনাই দিয়ে এইটো এডভান্স ফেচিলিটিতে চালতে 5 বিলিয়ন ছেমি কণ্ডাক্টৰ চিপ বনাই দিয়া লগা ক্ষমতা থাকিবলৈ আছে। ডাঙৰ গিনটিতে জমা থকা মানুহখানকে এড্ৰেছ কৰি দিয়াতে প্ৰধানমন্ত্ৰীৰ পৰা জোৰ দি কৈছে কি এইটো উন্নতি ইণ্ডিয়া লগা ডাঙৰ ইলেক্ট্ৰনিক ৰেভলিউচনতে আগে কদম আছে, যোনটোৰ পৰা দেশকে পৃথিৱী লগা দুচৰা ইয়াৰ ছেকেণ্ড চব পৰা ডাঙৰ মোবাইল ফোন মেনুফেকচাৰাৰ বনাই দিছে। তিয়পৰা কৈছে সানান্তে চি জি ছেমি অসাত সুবিধা বনাই দিয়াৰ পৰা ডমেষ্টিক চিপ মেনুফেকচাৰিং বাতাৱৰণ মাতুনকে মজবুত বনাই দিয়াহে নহয় কিনা টেকনলজিকেল ছেল্ফ ৰিলায়েন্সকে বি আগে বঢ়াই দিব আৰু গ্লোবেল ছেমি কণ্ডাক্টৰ ভেলু চেইনটি ইণ্ডিয়া লগা পজিশ্যন ওপৰ উঠাই দিব।
1: आज का ये कार्यक्रम इस बात का प्रमाण है कि भारत जो ठान लेता है वो करके दिखाता है। 5 साल पहले भारत ने संकल्प लिया था कि देश को सेमी कंडक्टर हब बनाएंगे। हम डिजाइन इन इंडिया, मेक इन इंडिया के मंत्र को लेकर आगे बढ़े और आज देश के तीसरे सेमीकंडक्टर प्लांट में भी चीप पैकेजिंग का कॉमर्शियल प्रोडक्शन शुरू हो रहा है।
0: এইটো অৱসৰতে কথা কৈ দিয়াতে ইউনিয়ন মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ পৰা জনাই দিছে কি চাল 2026 লগা চেষ্টাতে ইণ্ডিয়াতে 5টা কম কাম কৰি দিয়া ছেমি কণ্ডাক্টৰ প্লাণ্টছ মজুত থাকিব। ইণ্ডাষ্ট্ৰিজ আৰু কমাৰ্চ কাৰণে নাগালেণ্ড লগা এডভাইজাৰ হেকানি জাকালুৰ পৰা ভাৱিয়ে স্কিম নিচতে ইনভেষ্টাৰ্ছ খানকে আনি দিবলৈ কাৰণে নাগালেণ্ড আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাকে সহযোগ কৰি দিবলৈ মাতিছে। শুক্ৰবাৰ দিনতে নিউ দিল্লীতে বৰ্ড অফ ট্ৰেড লগা মিটিংকে এড্ৰেছ কৰি দিয়া সময়তে তিয়পৰা এইটো অনুৰোধ কৰি দিছিলে। এইটো মিটিং সময়তে ইউনিয়ন কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ পীয়ুষ গোৱেল পৰা এক্সপৰ্ট কৰি দিয়াকে চব পৰা উচা ধ্যান দিবলৈ আৰু ভাৱিয়া ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক স্কীমকে পূৰা চলাই দিবলৈ ষ্টেট চৰকাৰবিলাকে অনুৰোধ কৰি দিছিলে। এক্সপৰ্টে $1 ট্ৰিলিয়ন হাচিল কৰিবলৈ বিটিঅ'ৰ পৰা এটা ডাঙৰ টাৰ্গেট ৰাখি দিছিলে। ডিপাৰ্টমেণ্ট অফ ৰুৰেল ডেভেলপমেণ্ট ডিষ্ট্ৰিক্ট ৰুৰেল ডেভেলপমেণ্ট এজেঞ্চি DRDA ডিমাপুৰ, চুমকি ডিমা আৰু নিউলেণ্ড পৰা শুক্ৰবাৰ দিনতে ডিমাপুৰতে টকা পইচা চাল 2026-27 কাৰণে গ্ৰাম পঞ্চায়ত ডেভেলপমেণ্ট প্লান GPGD লগা তৈয়াৰীৰ কাৰণে পিপলছ প্লান কেম্পেইন ওপৰতে এটা ডিষ্ট্ৰিক্ট লেভেল ট্ৰেইনিং যোগাৰ কৰি দিছিলে। কী নোট এড্ৰেছ দিয়াতে DRDA ডিমাপুৰ লগা প্ৰজেক্ট ডাইৰেক্টৰ লিমা মেৰেন ইয়াদন বৰা ইনক্লুচিভ আৰু ছাষ্টেইনেবল ৰুৰেল ডেভেলপমেণ্ট কাৰণে GPGD ফাউণ্ডেশ্যন আছে বুলি জোৰ দিছিলে। তিয়ৰ পৰা চব লাইন ডিপাৰ্টমেণ্টছবিলাকে প্লানিং কামতে পূৰা ভাগ লৈ দিবলৈ আৰু গ্ৰাম পঞ্চায়ত আৰু ফ্ৰণ্ট লাইন ৱৰ্কাৰ্ছ লগতে মিলি কিনা কাম কৰি কিনা ঠিক আৰু মানুহ ওপৰতে ধ্যান ৰাখি দিয়া উন্নতি প্লানছ বনাই দিবলৈ অনুৰোধ কৰি দিছিলে। 12 লাইন ডিপাৰ্টমেণ্টছবিলাকৰ পৰা এইটো প্ৰগ্ৰামতে যোগ দিছিলে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা শুক্ৰবাৰ দিনতে নিউ দিল্লীতে মিডিয়া আৰু কমিউনিকেশ্যন অফিচাৰ্ছ খান কাৰণে এটা দিন লম্বা কনফাৰেন্স যোগাৰ কৰি দিছিলে। এইটো কনফাৰেন্স পৰা মিডিয়া এংগেজমেণ্ট, ভোটাৰ্ছ আউটৰিচ, মিছ ইনফৰমেশ্যন মেনেজমেণ্ট আৰু ইলেকশ্যন লগতে যোৰা কমিউনিকেশ্যনকে মজবুত বনাই দিয়াৰ ওপৰতে ধ্যান দিছিলে। এইটোৰ পৰা 16টা ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজ লগা মিডিয়া ডিপাৰ্টমেণ্টছ পৰা অফিচাৰ্ছ খানকে একেলগে জমা কৰি দিছিলে। নাগালেণ্ড পৰা CEO অফিচ পৰা 2জন অফিচিয়েলছ আৰু IPR ডিপাৰ্টমেণ্ট পৰা 7জন অফিচিয়েলছ লগতে 9জন মেম্বাৰ লগা এটা ডেলিগেশ্যন পৰা এইটো কনফাৰেন্সতে যোগ দিছিলে। এইটো ইভেণ্টকে এড্ৰেছ কৰি দিয়াতে চিফ ইলেকশ্যন কমিশ্যনাৰ জ্ঞানেশ কুমাৰ পৰা ছ'চিয়েল মিডিয়াৰ ওপৰতে গলত কথা কৈ দিয়াৰ বিৰুদ্ধে হুঁচিয়াৰ কৰি দিছে আৰু গলত জানকাৰী পেলাই দিয়াকে যুঁজিবলৈ তিয়োগ খানকে অনুৰোধ কৰি দিছিলে। আৰু ফিফা ৱৰ্ল্ড কাপতে ফ্ৰান্স আৰু মৰক্কোৰ পৰা কোৱাৰ্টাৰ ফাইনেলছতে তিয়োগ খান লগা জাগা বনাই লৈছে। 16 মেচ লগা ক্লেছতে মৰক্কোৰ পৰা কেনেডাকে 3-0 পৰা হাৰাই দিছিলে। এজেডাইন

অনা হি পৰা ছেকেণ্ড হাফতে দুইটা গ'ল দিছিলে আৰু এইটো পাছতে ছুফিয়ান ৰাহিমিৰ পৰা এটা ষ্টপেজ টাইম গ'ল দি কিনে এইটো গেম জিতি লৈছিলে। পেৰাগুৱেকে 1-0 পৰা হাৰাই দি কিনে ফ্ৰান্স বি আগে বঢ়ি যাইছে। 70 মিনিটতে কেপ্টেইন কাইলিয়ান মাপেৰ পৰা পেনাল্টি গ'ল দি কিনে এইটো জিত হাচিল কৰি লৈছিলে। জুলাই 10 তাৰিখে ফ্ৰান্স আৰু মৰক্কোৰ পৰা কোৱাৰ্টাৰ ফাইনেলছতে এক দুচৰাকে চামনা কৰি থাকিব। শুনি থাকিবি চাম লগা নাগামিজ খবৰ 7:10 আনি দিব। আপনি খান সব লগা দিন ভাল হ'ব বুলি আশা কৰি আছে।

0: সব চৰকাৰ হেল্থ চেণ্টাৰ্ছে বি পি লগা ফ্ৰী চেকআপ ট্ৰিটমেণ্ট আৰু কাউ ভাল থাকিব লগা মদব দি আছে। বি পি লগা কোনোবা সৱাল থাকিলে টোল ফ্রি নম্বৰ 1800 116 6660 কল কৰিবি।
1: হেল্ল' নাগালেণ্ড, চেঞ্চাছ লগা পয়লা ফেজটো আহিছে। জুন 16 পৰা 30 তাৰিখ ভিতৰতে আপুনি খান ঘৰ লগা ডিটেইলছ অনলাইনতে ভৰিবলৈ কাৰণে se.census.gov.in তে যাবি। আপুনি খান লগা ঘৰ যি হলে গিনতি হব লাগে। আপুনি খান ভাগ লোৱা পৰা ভাল প্লেনিং আৰু ডেভেলপমেণ্ট কৰিবলৈ মদত পাব। আমি খান লগা চেঞ্চাছ, আমি খান লগা ডেভেলপমেণ্ট।
2: The Indian Navy invites online applications from unmarried male and female candidates for short service commission, information technology entry. Last date for submission is 1st June 2026. For more details visit www.joinindiannavy.gov.in. The Indian Navy, combat ready, cohesive, Atmanirbhar, safeguarding seas for a viksit samriddh Bharat.
3: FM Dragoban
4: 103 MHz.
3: News, music and entertainment.
4: This is FM Dragoban.
3: FM 103 MHz.
5: গুড মৰ্ণিং লিছনাৰ্ছ, এইটো আকাশবাণী কহিমা এফ এম ট্ৰেগাপান 103 MHz আপুনিখন প্ৰগ্ৰাম শুনি আছে। আৰু এতিয়া শুনিয়া হ'ব হিন্দী ফিল্ম গান প্ৰগ্ৰাম পুৰণি গীত। চ' আৰু জেকব আপুনিখন চবকে ৱেলকাম কৰি আছে, স্বাগত কৰি আছে, নমস্তে আৰু চালাম কৰি জনাই দি আছে। আপুনিখন লগত ফিডবেক চাজেশ্যনছ নহ'লে থটছ থাকিছে ক'লে এইটো নম্বৰতে লিখিব পাৰে 9436805333। আৰু লিখিবৰ কাৰণে ক'ড আছে FM Space F। তো প্রোগ্রাম শুরু করে দিয়েছে, পয়লা গীত শুনব মোহাম্মদ রফি লগা ওয়াস্তে, ফিল্ম আছে অ্যান ইভিনিং ইন প্যারিস, গীত লিখা হয়েছে হসরত জয়পুরী, মিউজিক দিয়া হয়েছে শঙ্কর জয়কিষণ।

নামটোৱে সুধি চোৱা গীত শুনিব আপোনালোকে লতা মংগেশকৰ আৰু কিশোৰ কুমাৰ লাকা ৱাস্তে। ফিল্ম আছে ধৰম বীৰ, গীত লিখা হৈছে আনন্দ বক্সী, মিউজিক দিয়া হৈছে লক্ষ্মীকান্ত প্যাৰীলাল।

ৱালিতা কুলিকি গিনা পঠা আছে গুড মৰ্নিং আৰ্যেশ্বৰ আজি প্লে কৰা মজা হয় কৈ কিনা লিখি আছে কাৰ্ডম কৈ কিনা বালিপথাৰ আছাম পাৰা চিকাৰী ৰংপাৰ কে হাই এংটি মাইকন মণ্ডা ৰমেশ পাত্ৰ ৰকুবিল মেথা দেৱাশীষ হাজৰিকা যোগেন্দ্ৰ ৰংপি তাৰখান লগা নাম লিখি কিনা পঠাই আছে ৱেল থেংক ইউ চ' মাছ লিখি কিনা পঠাই দিয়াৰ কাৰণে তো নেক্সট গানা আকৌ শুনিব মহম্মদ ৰফি আৰু অনুৰাধা পাটোৱাৰ লগা ৱাস্তে আছে ফিল্ম আছে আপনা পান আর এই গীত লিখে হয়েছে আনন্দ বক্সী মিউজিক দিয়ে হয়েছে লক্ষ্মীকান্ত প্যারিলাল।

ৱেল প্ৰগ্ৰাম শেষ কৰিবলৈ হৈছে এইটোখিনি প্ৰগ্ৰাম শ্ৰেষ্ঠ শুনিব আপোনালোকে কিশোৰ কুমাৰ লাগাঁও আছে ফিল্ম আছে দিল চে মিলে দিল গীত লিখা হৈছে অমিত খানা আৰু মিউজিক দিয়া হৈছে বাপী লেহৰী আৰু এইটো গীত লওঁতে প্ৰগ্ৰামটো শেষ কৰি হ'ব কিন্তু সময় 10:20 হোৱালৈকে আপুনি গান শুনি হ'ব ৱৰ্ল্ড নিউজ আৰু 10:30 পৰা আকৌ আছে আপুনি গান ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰাম দেট ইজ আৰ্জেষ্ট চইচ আৰু মই আকৌ আপুনি কেনেকৈ লগ কৰি হ'ব 11:30 উইথ মৰ হিন্দী ফিল্ম চংছ দেট ইজ আৰ্জেষ্ট চইচ প্ৰগ্ৰাম আছে তো এইটো টাইমতে আকৌ লগ কৰি কিনে শুনি কিনে এনজয় কৰিব চ' উইচিং ইউ অল ৱান্স এগেইন এ ভেৰি গুড মৰ্ণিং এণ্ড ষ্টে চেফ

প্ৰগ্ৰামটোকো শুনিব নিৰাজ শ্ৰীধাৰ লগা ৱাস্তি আছে, ফিল্ম আছে তুম মিলে, আৰু এইটো গীত লিখা হৈছে কুমাৰ আৰু শাহিদ কাদৰী, মিউজিক দিয়া হৈছে প্ৰীতম।

ৱেল লিচনাৰ্ছ কাম প্ৰগ্ৰাম চেষ্ট কৰিবলৈ টাইম হৈছে এইটোকাৰণে এই প্ৰগ্ৰাম চেষ্টে শুনিব আপোনালোকে মোহিত চৌহান লাকা ৱাস্তে আছে ফিল্ম আছে ওৱান্স আপন এ টাইম ইন মুম্বাই আৰু গীত লিখা হৈছে ইৰ্ষাদ কম্বিল আৰু মিউজিক দিয়া হৈছে নীলেশ মিশ্ৰা গীত লিখা হৈছে প্ৰীতম আৰু এইটো গীত লগতে প্ৰগ্ৰাম বিশেষ কৰি হ'ব কিন্তু সময় 1 বাজি হোৱালৈকে আপুনি গান শুনি হ'ব FM ৰেইনব' ৰিলে প্ৰগ্ৰাম আৰু FM ট্ৰকুপানটো আকৌ চাম 3 বাজিৰ পৰা শুৰু কৰি হ'ব ৱেল মই আপুনি সবকে উইচ কৰি আছে হেভ এ ৱাণ্ডাৰফুল ডে কৈ কিনা আৰু আকৌ নেক্সট দিনতে লগ কৰি হ'ব

India laga seven sisters la majo de ekta state ase aro itu la bitor de cold du hoile du tenga phul la bitor de sobse dorkar tin ta wala tenga phul ekta ase aro itu du hoile du pineapple aro passion fruit laga piche de number 3 laga position de ase aro mohan itia cold la khiti kriya la jaga du hoile du 6650 hectare aro 40,200 metric ton iman bi muhan produce ko pari ase jungle de ulai thakya ko itu han de hole tu ami han la state nagaland de jungle khan de emme bhota urao paraya tu ekta bi ase kol laga tenga phula banch khan aru pata itu han bram khan paisa toka laga rasta itu ani thaki aru ta laga ghas norm thakya itu han de lugini muhan subji de bi pakai ne khai thaki কিন্তু ডাঙৰ ঘাঁহ লগা চামৰা এইটো সান্দু হলেতো মোখান এনে নাচলাই কিনে ফেকাই দিয়া ৱেষ্ট কৰি দিয়া এইটো বি হৈ থাকে আমি হান যদি ঘাঁহ টান আৰু ডাঙৰ এইটো সান্দু লৈ কিনে ঠিক ঠাক পৰা তাৰ লগা ফাইবাৰ এইটো ওলাব পাৰিছো বুলিতো আমি হান লগা ফেমিলি নিমিতে এক্সট্ৰা ইনকাম এটা আনিব পাৰি আছে বানানা ফাইবাৰ এইটোতো হলেতো ডাঙৰ আৰু টান ঘাঁহ এইটো সান পৰা ওলাই থাকে আৰু এতিয়াতো হলেতো আমি খান নাগা মানুহ বি লৈ কিনে নতুন আজিকালি লা টেকনলজি এইটো চলাই কিনে এতিয়াতো হলেতো অন্টাৰপ্ৰিনিয়ৰ্ছ খানকে ফাইবাৰ প্ৰডাকশ্যন লগা কাৰখানা এইটো খান বি ওলাই দি আছে এতিয়া আমি খান লগা হাৱা পানী নষ্ট হৈ যা নিমিতে যাই কিনে কাপোৰ বনালা চাইফিনি হলি বি হাৱা পানী নষ্ট নকৰা মৈলা নকৰা লগা ফেব্ৰিক্স খান কাপোৰ খান নহলি বি প্ৰডাক্টছ খান যাই কিনে বনালা লগা ফাইবাৰ এইটো খান লৈ কিনে কাপোৰ বনা চুৰু বি হোৱা আছে আৰু এতিয়াতো চাইছো হলেতো কল লগা ঘাঁহ বা ফাইবাৰ বনা এইটোতো হলেতো তাৰ লগা কোৱালিটি বি ভাল আৰু এতিয়া তাৰ লগা ফাইবাৰ এইটোতো লৈ কিনে কাপোৰ খান নহলি বি ঘৰ লগা হোম ফাৰ্নিচিং এইটো খান দে বি এতিয়াতো বেছি চলা চুৰু হোৱা আছে বানানা লগা ফাইবাৰ এইটো উলা লগা মেচিন এইটোতো হলে যাই কিনে চেণ্ট্ৰেল টবেক ৰিচাৰ্চ ইনষ্টিটিউট ৰাজা মুন্দ্ৰি আন্ধ্ৰ প্ৰদেশ তাতে পৰা পায় আৰু এইটো মেচিন বা কল লগা ফাইবাৰ কাপোৰ এইটো বনাবলৈ নিমিতে তাৰ লগা ফাইবাৰ এইটোতো হলেতো ট্ৰেইনিং নাযা খান বি এইটোতো আৰাম পৰা ওলাব পাৰে আৰু এইটো চেম মেচিন এইটো বা পাইনেপল লগা পাতা লগা ফাইবাৰ এইটো বি মোখান ওলাব পাৰি আছে কল লগা ঘাঁহ ডাঙৰ থাকিয়া এইটো খানটো হলেতো কাটি কিনে চাৰ পাঁচ ইঞ্চি ইঞ্চি নিচিনা ডাঙৰ আৰু তাৰ লগা লেন্থ লম্বাটো হলেতো সাত ফিট পৰা আঠ ফিট নিচিনা এইটো হিচাপ পৰা চাই কিনে কাটিব আৰু ঘাঁহ লগা লেন্থ লম্বা এইটোতো হলেতো আমি খান ফাইবাৰ লগা লেন্থ কিমান নিচিনা লাগে এইটো হিচাপ পৰা চাই কিনে কাটি ল'ব আৰু কাটি লোৱা এইটো খানটো হলেতো 48 hours লগা ভিতৰতে কাটি লোৱাৰ পিছতে লৈ যাই কিনে প্ৰচেছ কৰি ল'বলৈ লাগে আমি খান কল লগা ঘাঁহ কাটি লোৱা এইটো সান্দু হলেতো পিচ পিচ কৰি কিনে মেচিন দে তাৰ লগা ফাইবাৰটো ওলাবলৈ নিমিতে মেচিন লগা ভিতৰতে ওলাই দিব আৰু এইটো পিছতে ফাইবাৰটো ওলাই লোৱাৰ পিছতে লৈ যাই কিনে চাফা পানীৰ পৰা মহিলাখান ওলাই দি কিনে নহ'লে বি ঘাঁহ পিচ থাকিয়া এইটো সানটো হলেতো ধুলাই দিবলৈ লাগে এইটো পিছতে এইটো ফাইবাৰটো হলেতো ঘাম দে আৰু অলপ শ্বেড জেগা দে ধুলাই লোৱাৰ পিছতে চোফা কৰি দিবলৈ লাগে ফাইবাৰটো হলেতো বান্দল হিচাপ পৰা চোফা কৰি দিয়া পিছতে বান্ধি ল'ব মহান 10 kg কলা ঘাঁহ এইটো কাটি লোৱা এইটো পৰা 250 gram নেট ফাইবাৰ এইটোতো ওলাব পাৰে জংগল লগা কলা ফাইবাৰ এইটো সানটো ৰাফ থাকে মস্ত বি মস্ত থাকে কিন্তু টান বি থাকে যাই কিনে জাহাজী লগা কল লগা ফাইবাৰ খান লগতে কম্পেয়াৰ কৰিছে বোলে নহ'লে বি চিনি চাম্পা আৰু মালভোগ এইটো খান লগতে কম্পেয়াৰ কৰিছে বোলে জংগল দে ওলাই থাকে কল লগা ফাইবাৰ এইটোহি চবচে টান থাকে জংগল লগা কল এইটোতো হলেতো অলপ অফ হোৱাইট কালাৰ থাকে কিন্তু মহান কল মহান নিজৰ পৰা লগাই থাকে এইটো খানটো হলেতো অলপ বগা থাকি কিনে শ্বাইনিং বি অলপ বেছি থাকে আনাৰস লগা পাতা লগা ফাইবাৰ এইটোতো হলেতো গ্ৰীণ কালাৰ থাকে আৰু কল লগা ফাইবাৰ এইটোৰ পৰা অলপ নৰম বি থাকে আগভে আমেৰিকানা লগা পাতা এইটো বি তাৰ লগা
ফাইবর উলাইনি মহান চলাব পারে কিন্তু হুঁশিয়ার করলে লাগে কিনিমিদে আগাভে লাগা জুস এইটু হলে তো খুঁজলে এইটু বি উলাই দিয়ে

0: Soap Salter Health Center stay BP laga free check up treatment aro kau phal thakibo laga motop PSA BP laga kunba sawal thakile toll free number 1-800-1166-660 call koribi
1: BP haribo desh jitibo
2: kitu jankari NTEP bar PSA
3: আপনি শুনিছেনে নাই নাগালেণ্ডে সেন্সাছ 2027 নিমিত্তে ঘৰ গিনতি কাম শুরু হৈছে এইটো জানকাৰী খান লবলৈ আছে
4: ঘৰতে থকা দৰকাৰী সুবিধা খান খাবলে পানী এলপিজি ইলেক্ট্ৰিচিটি চেনিটেশ্যন আৰু বাকী দৰকাৰী জিনিস খান লগা ডিটেইলছ লব
3: কেতিয়া সেন্সাছ অফিচ মানুহন আপোনাৰ ঘৰতে আহিব ঠিক ঠাক জানকাৰী দিবি আৰু ভালছে পুৰা মদত কৰিবি
4: আপুনি খান লগা মদত বিশেষ দৰকাৰ আছে আমি খান লগা সেন্সাছ আমি খান লগা ডেভেলপমেণ্ট
5: Once again, good evening, my dear listeners. This is your favorite station, Akashvani Kohima FM Tragopan at 103 MHz. Well, for the next half an hour, we will be diving into Western music. Right after which, at 6, you will have your Hindi film songs, Purani Geet. Well, without wasting our half an hour, let's begin. This is a very beautiful track. It's Tim McGraw with It's Your Love.

আপুনি লিখা লগা হোষ্ট আৰু দোষ্ট আৰ জিতম জন লগলে এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ আজি ৰাতি আই এম ডিলাইটেড টু বি উইথ ইউ এজ উই চেলিব্ৰেট দ্য টাইমলেছ মেলোডিজ অফ হিন্দী চিনেমাজ গোল্ডেন এৰা আমি খান সবই জানি আছে পুৰণি ফিল্ম গীত প্ৰগ্ৰাম আমি খান সবই আজি শুনি হ'ব আৰু আজি মই লগা প্লে লিষ্টে মই চুনি কিনে থকা কাণ্ড দিছ চংছ হেভ ক্ৰছড জেনেৰেশ্যনছ ফিলিং আৰ হাৰ্টছ উইথ লাভ নষ্টালজিয়া হোপ এণ্ড আনফৰগেটেবল মেমৰিজ চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ ৱেডাৰ ইউ আৰ লিছনিং উইথ ইয়াৰ ফেমিলি ট্ৰাভেলিং নহ'লে বি ঘৰতে বহি কিনা চাতি ভাইকাল লগতে শুনি কিনে এনজয় কৰি আছে ক'ত ক'তে থাকিলে বি আপুনি কাৰণ জব বি Let's make this evening special with melodies that never lose their charm. So my dear friends, let's begin our musical journey with a song that has become synonymous with eternal love. And my dear friends, ami kani huniya hobo mere jeevan sathi film ra Kishore Kumar waste. Music this is Rahul Dev Berman, lyrics Mashru Sultanpuri. Hunikina enjoy korbi my dear friends.

ৰকমাধা গুডি আছে হাম কিছি চে কাম নাহি ফিল্ম ব্ৰহ্ম মহম্মদ ৰফি আৰু আশা ভোচলে অৱস্থে মিউজিক দিছে আদিপ বৰ্মন লিৰিক্স মাছৰু চুলতানপুৰী।

ৱেল মই দে ফ্ৰেণ্ডছ আপুনি কাৰণ ছবি খান শুনি কিনা এনজয় কৰি থাকিব বুলি মই পূৰা উমিদ কৰি আছোঁ। ইয়াতে আমি খানি লাগাতাৰ আৰু বি এটা ৰোমেণ্টিক ক্লাছিক শুনি হ'ব কিশোৰ কুমাৰ আৰু আশা বসলি অৱস্থে। ফিল্ম আছে খেল খেল মেই, মিউজিক দিছে আৰ্ট ডিপাৰ্টমেণ্ট, লিৰিক্স খুলচান বাওৰা। শুনি কিনা এনজয় কৰিবি মাই।

0: আপনি শুনিছে নাই, নাগালেণ্ড সেন্সাস 2027 নিমিত্তে ঘৰ গিনতি কাম শুরু হৈছে। এইটো জানকাৰী খান লবলৈ আছে।
1: ঘৰতে থকা দৰকাৰী সুবিধা খান, খাবলৈ পানী, এলপিজি, ইলেক্ট্ৰিচিটি, চেনিটেশ্যন আৰু বাকী দৰকাৰী জিনিছ খান লগা ডিটেইলছ লব।
0: তেতিয়া সেন্সাস অফিচ মানুহখন আপোনাৰ ঘৰতে আহিব, ঠিক ঠাক জানকাৰী দিবি আৰু ভাল চি পুৰা মদত কৰিবি।
1: আপুনি খান লগা মদত বেছি দৰকাৰ আছে। আমি খান লগা সেন্সাস, আমি খান লগা ডেভেলপমেণ্ট।
2: মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমি খেলা লাইফটো হ'লে এটা আনপ্ৰিডিক্টেবল থাকি আছে। আৰু ৱেল, দিছ ক্লাছিক ৰিমাইণ্ডজ আছ টু স্মাইল থ্ৰু এভৰি মোমেণ্ট। আন্দাজ ফিল্ম বা দিছে কিশোৰ কুমাৰ আৱাজতে। মিউজিক দিছে শংকৰ জয় কিষাণ, লিৰিক্স হৰ্ষাদ জয়পুৰী। শুনি কিনে এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ।